0: FM 드래곤 밴. 뉴스, 뮤직, 엔터테인먼트. FM 103 MHz.
1: Good morning. 11 বজা তালাকা রিয়েল টাইম ট্রাফিক আপডেটস এতিয়া আনি দিয়েছে। মহংকলৰ পৰা BHQ জাংচন দি যা লগা মডৰেট ট্ৰাফিক থাকি আছে। BHQ জাংচন পৰা মহংকলতে যা লগা লাইট ট্ৰাফিক থাকি আছে। BHQ জাংচন পৰা মেজৰ জাংচন দি যা লগা মডৰেট ট্ৰাফিক থাকি আছে। মেজৰ জাংচন পৰা BHQ জাংচন দি উঠিয়া লগা লাইট ট্ৰাফিক থাকি আছে। ডিস্পিকেট পৰা ৰাজু পইণ্টে যা ৰহাটো দাবি মডৰেট ট্ৰাফিক থাকি আছে। এইটো লগা তিনিটা অল্টাৰনেট ৰুট থাকি আছে। ডিস্পিকেট ৰাজু পইণ্ট, বক্স কাটিং এনে থাকি আছে চেঞ্চেছ পইণ্ট আৰু ভুলবাৰী খুচুজে লোকেল গ্ৰাউণ্ড ৰাজু পইণ্ট আৰু পাকি ৰাজু পইণ্ট টু চেঞ্চেছ পইণ্ট, হাইস্কুল জাংচন টু চেঞ্চেছ পইণ্ট আৰু এনে থাকি টু চেঞ্চেছ পইণ্ট। এইটো চব তিনিটা দিবি যা আৰু অহাকান চবেই লাইট ট্ৰাফিক থাকি আছে। তো মাই ডিয়াৰ ফ্ৰেণ্ডছ, এইটোকেইটা কি চাই কাৰোবাৰ জীয়াতে লগা ৰিয়েল টাইম ট্ৰাফিক আপডেটছ আৰু বি নেক্সট ৰিয়েল টাইম ট্ৰাফিক আপডেটছ আনি দিয়া হ'ব 12 বজাতে। তো আপনি সবই সিট বেল্ট লাগাই কিনা, হেলমেট লাগাই কিনা, ট্রাফিক লাগা সব নিয়ম মানি কিনা ট্রাফিক চলাব কারণে কই দিয়েছে।

Well, my dear friends, I'm going to intense to all of Brookhi Thakigna. Poila yate ajiputu lagar last real time traffic updates. I'm going to DSA. Mohongolabra PHQ junction de jalaka aro ahalaka twita be light traffic thakiese. PHQ junction bra major junction de jalaka moderate traffic thakiese. Major junction bra BHQ junction de utilaga light traffic thakiese. Itulaka twita alternate Ruth thakiese paramedical model IG aro Lady Mills Ruth. আৰু ইয়াতে ডিস্পিকেট পাৰ্টৰাজ পইণ্টে যা লাগা আৰু আহা লগা তুইতাবি মটৰে ট্ৰাফিক থাকি আছে যদি আপুনি খান আলাক ৰাস্তাৰ ল'ব মন আছে ক'লে ডিস্পিকেট ৰাজ পইণ্ট বক্স কাটিং এনে চিকিৎ চেন্সেছ পইণ্ট আৰু ফুলবাৰী খুজুজি লোকেল গ্ৰাউণ্ড আৰু ৰাজ পইণ্ট থাকি আছে আৰু পাকী ৰাজ পইণ্ট টু চেন্সেছ পইণ্ট হাইস্কুল জাংচন টু চেন্সেছ পইণ্ট আৰু এনে চাকে টু চেন্সেছ পইণ্ট এইটো তিনিটা ৰুটছতে যা আৰু আহা চপি লাইট ট্ৰাফিক থাকি আছে My dear friends, aji din laga traffic to mando nai itu kone apni khan kut kut birai libi tik tak aro parapat kam kuribo paribo to apni khan sobi traffic laga sob niyom mane kina seat belt lagai kina helmet lagai kina traffic julabo kane koi di ase itu hi aji puru laga last real time traffic updates hua hobo aro aji sam laga real time traffic updates tikina sur kuribo sam 3 baje palo kina to my dear friends apni khan sobi tune in kuri thakibo kane koi di ase aro itia ami kane geet to huni hobo

0: प्यार याते प्यार के कबील, प्यार के नाम नापा हो जैसे और बिलक एकता होना क्या
1: प्यारी जो है ना हम नहीं
0: प्यार
1: प्यारी जो है ना
0: इतुपी नहीं ना कि यारी बिलक एकता को पारो
1: आराधना
0: आराधना कुंड गीत
1: आराधना आराधना गांधी मतलब प्लेट बहुत बहुत कोई
0: अच्छा मौय कोई दिए से आराधना फिल्म ब्रा बाखों में बहार एकता से चंदा है तो एकता से खुंगुना रहे है एकता से कोरा गागस था एकता से मेरे सपनों के रानी रूप तेरा मस्तना सफल हो गए धीरे इतवन गीत से कुंड गीत रूप तेरा मस्तना ओके और अजी की काम करे से
1: আজি ঘৰতে বহি আছে অলপ বাহিৰতে কাম লগাই আছিলে
0: আচ্ছা
1: বাহি মানে অলপ তামোল পাণ পাতি মাছতে অলপ বাহিৰতে কাম কৰে ঠাণ্ডা দিন নহয় আজি গৰম দিন নহয় পানী দি নাই খুব ধুনীয়া মৌচম আছে
0: অঁ আজি লগা ধুনীয়া মৌচম লৈ এনজয় কৰিব আৰু এইটো লগতে আমি খালি এইটো কি
1: ভাত খাই কিনে অলপ আৰাম কৰি আছে
0: ঠিক আছে তো শুনি কিনে এনজয় কৰিব দেই অ'কে বাই
1: টিকেট কৰিব ভাইখন মুণ্ডা
0: ঠিক আছে
1: জিতেন্দ্ৰ গাংগী সীতাৰী ৰং বা সুনীতা বসুমতাৰী অঞ্জলী বসুমতাৰী লোকবিলাই মেটা বিনু পাত্ৰ কাশীম আলী যিমান জনৰীয়া সবকে
0: ঠিক আছে
1: আৰু লগতে আপোনাকে
0: থেংক ইউ তো ঠিক আছে শুনিবলৈ আপুনি ৰিকুৱেষ্ট কৰি লগা গীত
1: ঠিক আছে
0: অ'কে বাই তো মাই ডিয়াৰ ফ্ৰেণ্ডছ আমি খান লগা লিষ্টনাৰ কলমণি বৰা গোলাখাৰা চাম্ৰা তাই ৰিকুৱেষ্ট কৰা লগা গীত আমি খান শুনি হ'ব আৰাধনা ফিল্ম ৰা কিশোৰ কুমাৰ অৱস্থে মিউজিক দিছে এছ ডি বৰ্মন লিৰিক্স আনন্দ পক্ষী আৰু তাই নাম লোৱা চবকে এইটো গীত টিকেট কৰি দি আছে শুনি কিনে এনজয় কৰিব

Well, my dear friends, Imanudai Jamarkis Man Romantic Hindi Film Songs Program Playlist at a Seskridi Ase. Thank you so much for tuning into our program. Amikan Sobbijani Ase, music has a wonderful way of connecting hearts, reviving memories, and creating new ones too, right? So, my dear friends, I hope Ajilaga Melodies Kanbra brought a smile to your face and added a touch of love to your afternoon. Itia studio clock, 1 Hualakot Ajamar. পুতুৰ লগা ট্ৰান্সমিশ্যন যাতে পন কৰি দি আছে আৰু এতিয়া আপুনি খান সি শুনি হ'ব দেলিভাৰ ৰিলি কৰি দিয়া এফ এম ৰেইনব' তো মাই ডিফাৰেঞ্চ হেভ এ গ্ৰেট আৰ্চ

0: Yes, listeners, we have the next caller coming in, so let's see who it is. Hello, good evening.
1: Hello.
0: Hello. Good evening.
1: What the hell is, sir?
0: Kung kwe say. Hello?
1: Kiva mo yata ko, sir.
0: Kung kwe?
1: Kiva mo yata.
0: Ijamolota. আচ্ছা তাই মই আজি কিলা গান বজাই দিওঁ আপুনি আপুনি আৰু আপোনাৰ সৈতে কাৰণে
1: আমি কাম আজি অধিকান বাৰ আপা লাগা না
0: আবা
1: তোৰ নাম মনে কৰি আছে নাম গান
0: একো নাই তোৰ গানতো ভাল ভালেই আছে ভাল আমি
1: অঁ

0: पापा लगाए नहीं सुन पाला जी।
1: अच्छा किला गाना बजे रे वो
0: खुशी
1: मैं की बजे रे वो अपने अंग
0: पापा लगा तो सब था।
1: अच्छा तो मैं हनी हनी बजे रे वो ने कि ना ना लग बजे रे वो
0: हेलो
1: मामा मिया बजे रे वो ने
0: चलो।
1: अच्छा ठीक है तो अपनी डेडिकेशन आसन नहीं
0: আমি গান এতিয়া কিমানজন সোমাবলৈ আছে এইটো দ্বাৰা শুনিবলৈ আছে
1: আৰু
0: সন্ধিয়া মানুহখন চব ৰেডিঅ' সন্ধিয়া মানুহখন চব।
1: আচ্ছা তো এতিয়া মই আপুনি ফোন কৰি দিয়া নাই বেছি থেংকছ আপুনি চব মিলি কিনা শুনি দিবি নে।
0: আচ্ছা ঠিক আছে
1: কেৰেন অঁ মন চকা ফৰ কলিং অ'কে বাই। অলৰাইট দিছ ইজ অল দ্য ৱে ফ্ৰম ৱোকা ইউ নো দে তাৰ ডাইৰেক্টৰ মেডু তাৰ Yesterday, farmhouse go, farmhouse go mall. So, yes, looks like fun and sounds like fun. And I want to listen to the track called Any Track from ABBA. So, I have chosen the track called Mamma Mia.

0: Yes, my dear listeners, we have the next caller coming in, so let's see who it is. Hello, good evening.
1: Good evening.
0: Good evening. Good evening. Good evening.
1: I am Ramesh Patra from Gulagat, Assam.
0: Ramesh, aap radio background mein hai na?
1: हाँ
0: वो बंद कर दीजिए प्लीज
1: रेडियो डिस्टर्ब लगा रहा है
0: अब रेडियो बंद कर दीजिए प्लीज
1: हाँ हेलो
0: हाँ रमेश
1: हाँ
0: कैसे हो
1: अपने बाल
0: एकदम बाल
1: हाँ मैं भी बाल ले आते हैं इतना मौसम ठीक है आते हैं बर्फ़ निकले अल्लाह पागल
0: अच्छा अरे
1: अच्छा बर्फ़ नहीं ठीक है आते
0: हैं गांव साधु सब ठीक तक ना बीमार नहीं ना বিমাৰ নহয় না আমি সব ঠিক ঠাক না
1: হয় দিনত বৰষুণ দিছিলে এতিয়া বতৰ ঠাণ্ডা আছে বৰষুণ নাই
0: আচ্ছা আৰু আজি কি কৰিছে আপুনি দিন নে
1: আজি জাষ্টিন বাইবাৰ বেবী
0: আচ্ছা এইটো গানা শুনিব
1: গানাটো শুনিব লাগিব
0: আচ্ছা জাষ্টিন বিবাৰ বেবী
1: চাউণ্ডটো কমতি আহিছে এইফালৰ পৰা
0: হয় হয় হয় আজি আপুনি ডেডিকেশ্যন আছে
1: ডেডিকেশ্যন মই চাউণ্ডটো কম পাইছোঁ মই কৈ গৈছোঁ কৈ দিছোঁ ডেডিকেশ্যন থাকিব পহিলা ৰূপবেলে মেথা
0: আচ্ছা
1: অমল বসুমতাৰী বিমল বসুমতাৰী যোগেন্দ্ৰ ৰংটি ভাইকন মুণ্ডা দেৱাজী হাজৰিকা
0: আচ্ছা
1: আৰু আপুনিকে থাকিব
0: থেংক ইউ
1: তাৰপিছত থাকিব মই লগা লাভলী ৱাইফ ৰুণু পাত্ৰ
0: আচ্ছা
1: ৰাখি অল নমিতা
0: আচ্ছা
1: আর সব লিসনার কে ডেডিকেট থাকিব এই গানটো
0: আচ্ছা তো রমেশ আপনি ডেডিকেট করে গানার ডেডিকেট করে গানে বেশি থ্যাঙ্কস আর হুনি না এনজয় করবি হ্যাঁ
1: মত সাউন্ড আপনার সাউন্ড তো ভালকে হোনা নাই
0: আচ্ছা আপনি আচ্ছা হলে আপনি আপনি লা গানা তো বাজাই দিব দে আচ্ছা তো বাই
1: থ্যাঙ্ক ইউ ওকে বাই
0: So yes, listeners, just a quick clarification. You know, apni gan ini mangge phone kore chilo apni gan radio khuni thaki chilo to moromba bon kori kina mangge kotha kobi kile mane etu radio wave for all telecom lagai no connection hoi jai not connection but you know cross connection hoi jai to apni gan mugi khuni bole bishi tu pao aru mugi me ekdam kotha kole dikdar pai jabo to apni gan radio on kori kina mangge phone kore chilo to dikdar pai jai So, please phone Gurujigle the radio off Gurujina. Mangye kotha kui na Gurujina. We had Ramesh, tai call Gurujhe. Tai aji khunu bole munje ase Justin Bieber featuring Ludacris lagana. Baby, to huni na enjoy kuri bhi.